তিনিহাই চালনৰ 1940 খ্ৰীষ্ট বিশ্ব ব্ৰিটিছ নি মন্ত্ৰী বক্ৰক উইনষ্টন চাৰ্চিল বৰকনি সংসদ আই হেভ নাথিং টু অফাৰ বাট ব্লাড টয়েল টিয়াৰ্চ এণ্ড চুইট হিনমানি অ লাইবোমাৰ ৰুজা কক্ন চাকলায়ো তিনিহাই চালনৰ 1950 খ্ৰীষ্ট বিশ্ব এফ আই এফ ফৰ্মুলা ওৱান ৱৰ্ল্ড চেম্পিয়নশ্বিপ চেংগো আছে মই বোকাকো চুং তুমুং নাইকিয়া হিংকাই